0: படத்திற்காக சின்மயி விஜய் யேசுதாஸ் பாடிய பாடலை கேட்டோம். நேரம் 7:48.
1: শুনক শুনক শুনক রাইজ সকল KYC আপডেট সংক্রান্তীয় মেসেজক আওকান নকৰিব ততালিকে KYC আপডেট কৰক যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেস কৰেসপণ্ডেণ্ট অৰ্থাৎ BC ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক
2: RBI কয়
3: জানি লওক সতৰ্ক হৈ ৰওক